Tēi kā tēsā tēgōng tāni lāngi tēi, tēgōng tēi tēi tēi kūtā kūtā ngi tēi tēi tēi tēi kōndi lāngi tēi. Kūtā ngi tēi jēlā jīn tēi tēi kēwā zāng khā, mbēwā zāng khā tāma tāma khā tēi tēi tā kōngā kūtā kōndi lāngi tēi kā tsāngā tāngi kā kū tēi tā kūnā kā kōndi lāngi jīn tā kūwā khā yu tsāngā tēi kā tāma tāma tēi shūrā kā yu tēi tā kōngā tsāngā tāngā tāngā tāngā tāngā tāngā Then I make it only leisure, teaching Tacon, take a relevant or shank with Kuzanke called the Thomas Benton, usually a Tinkatia, even Bay, Bay Valley, teaching Tacon, or Tinkanja Katsu, and the Kandiaji. As you die in Beko, as you call it, and there I see Dal Kony Kandi Regan, Dal Sea Kandi, a high tech that you see. Two Kim Gallets and Dal Kandi, or two at the seat, the Kigalas and the Kandi, I see Karun, the Sound Day. ऐसी कंडीया ऐसे ना जितने लगे तो वहाँ जी के चीज़ के देख कंडी ड्रोन कंडीया में क्या ऐसी ऐसे ऐसे ना इतना ऐसे ही चीज़ में कि जैसे लग कंडीया जैसे कंडीया जिन दाता में तो बताओ जोरी कंडी बेकार था जितने कुछ खुला था कंडी क्यों जो तो बेकार था तो रिसों देने दे कंडी के थी पंतन लाई जी के क Kasi kong kagala ta kani kena iki eta mo, ta si kandi drones kandi eta mo, tu la ita iti rigo tsa jata. Ta si beta ita i chulangi jata la kandi satellites kandi shua, i NASA satellite kandi shua, ta mo tu la jin dagwa kong la ta kong, kodin te kong a si kyo jin shong kandi kwa san eta mo, tu la meta u tin ori sondi kwa gen ta giti. Kodin a si kandi shua, te de shua, i hot spots te i kodin zensu. Kare ku kari neji kori nandi kaya kui san na zimbawa di na kari wala ta si kandi ndela i infrared cameras ka diya si karo ndi ala i tuli teta kandi wala i kori neji kori nandi kare ku kari jatawasan tuli ta bajagai gen da